0: Ya da de chichin dam ge nyang ni bi nyang hun chok bunam ba che chu de mei na da sta che che ge nyen lum den jun shin ban de ne chu ngun na jung chok nyen chen kan wo ke le long chen ge wa nang chen ji po nya ge ta tong nen chen gen nga de gung ge len chen don zum ba che rong do ma gen ayar chi me to kang ser ji chen ka sa kong te ar jung do ka la ba na pin zi te ke ti chen der che chen ji ba ti tg nyam se nyung se yo che re la Tinash Kandar Yang, Chejaka Nyelimte, Nyan Hungan Junsen Bande, Arnung Tinja Ponyaga Tatung Lin Sankin, Tina Tekunga Lin Senangayang, Donsen Batsirang Romaga, Galatang Layang, Adon Lin, Serious Galachi, Janumbaz Godriol, Tina Tupunan Bagayang, Natsulin Sende Nyan Shura, Lin Sending a Godriol Nulachin the Triang, Aranga Pama Penchilton, Tupu Tumuswa, Sendem Tunshilji, Wounden the Karnachwa. Dina chamda ningi chena maa degunga lintsena nga godri yo nuglaq jitag ngocho zgil. Tumara lawa cishten jaga jir cinzum shiga huishin jog sergu nuga mangla shigitang chanli chuga andri yangzig sergu nuga glayang shiga. Pahmu roma ga yu pama langu nima nja sergu nuga mangla shiga. Huangun ga huangun dang jigshil chuni ga yanjog yinchu kani sergu nuga donglayang shiga. Adoji Tirtinga, Ni Payil Chepir, Lelatan Sergunuga Mongleshi. Stracha, Montular, Jisil Tupagalangvi, Tolo Turgon Latupa Sergunuga Donleshi. Hern Tuga, Lizavamu Sergunuga Langshitang, Kunhu Zong Argnikangalishil Manati Langvi, Yama Yangju Sergunuga, Serhiji, Godishigul. Dina Deringalin Sindhi Chi Tumar Godrio Nulachi, Lava Tirtinjaga, Jesunzum Shila, Huishin Jo Sergunuga Monglendagin. Dina Tupunan Bagayang, Degunga Wanong Chenji Ponyaga Tatunga Lensende Jildetang, Alawa Tsirstenjaga Manglende, Pansana Mundanga Lachikar Samna, Natsu Tatunganga Kaparangtang, Tugav den Chig, Tisum Nigas and the Narnatang, Tugav den Chig, Tisum Nigas and then Chig, Tugav den Chig, Tisum Niga, Arnasum Tikakalum de Kapar Yumber, Rgasishe. Redina Tupuniga Yang Kalumnaga Yoka, Chi Tupundaniga Kapar Nilensgil. Wei tu pojo demo.
1: Demo tu demo.
0: Demo ya ke dina ke ge de gung ge wa nong chen je ponya ge len chen di chi tumer ko de yo nu lg chi le wa che sten ja ge che sen zum zga khu shi gin jo se ergo nu ga mang len de che zga lg chi ker je.
1: Nyen ke yong wa tu an ni.
0: Ari.
1: Len chen zgu mu nang a thorang ge sang ja lo lo fe nu ala te zi mok tang a.
0: Ya dina thanga jima ge len chen nga alwa thoring ge shangja lo lo ser gu nu ge alaki te tang nu ga mang de ge chu re wa jan te go de la
1: ya ya ge mo
0: ya dina men te tang a chu len chen de la nyem bar ga se she dina ne ko ka de mo
1: de mo ya de mo
0: ya we tu po che de mo
2: ya de mo a chu chu no
0: de mo yen dina to po le ja ge ken gu ge ge chen tho tang ni ti she na
2: o kwa chen chi ga ge gu ga
0: Google, Tina, Alava Chirtin Jagger Chess and Zumzga. Ya, Tina, Sazel Chickerji.
2: I don't know.
0: Adanina don't lend in the cup of jepag and got on lens which you was in the court kitchen.
2: Only the moon, the moon.
0: Ya, did not Tangajima, Danina, don't lend cup of jepag at on its own go, don't lend on lens which you was in the court gila.
2: Ya, you're fine.
0: अरे तिना छु रंगे रिवा सग दोंने सजगा रिवा छि गति माशे ना यंगी छुक इखसाज गोजगी तना यंग छि नेना मनेना थंग ए
2: नि तिगु फाते ने मानु आ छु छु दोंने जुनु ना थुने कु मानु
0: अरे छु योनरे छु कवजे पाजग तंग का गवा दंग सम जुगा
2: अरे के जे फा छु दों के के जे फा छु दों जुनु ने संग के के जे फाते ने मानु आ छु तंग
0: ཡང་ན་ཏི་གང་གི་གོང་ལ་གི་གོ་དུ་ཤ་དང་ལ་ཆུ་ཡ་དེ་ན་མན་ཐེ་དང་ང་ཚོ་ལེན་ཆེན་དེ་ཉན་པར་གསེ་ཤེ་དེ་ན་ནི་ཁུ་གདེ་མོ་ཡ་ཆུ་ཆུ་ནི་ཁ་ཕྲི་ཆུ་དང་ལ་གཅིག་ཁུ་ལ་དང་ང་ཅིག་ཡང་ཅང་ཅིག་དུ་ཅིག་ཨ་རེ་ཏི་ན་ཆར་ཏུང་བ་གི་ཧ་ནང་ནི་ཆུ་ཁ་པར་ན་དེ་ཡ་ར་ལང་ཡེ་ཁོ་གེ་གི་ཇུག་ཇུག་གསེ་གུ་གདེ་ན་ ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི
3: ཡ་ཏོ་པན་ན་བ་ཏ་ཏ་ཆེ་ཅག་ཉེལམ་ཏེ་ཇོན་ཞན་བན་དེ་ཨ་ནོང་ཆེན་ཅི་པོ་ཉ་གེ་ཐ་ཐུང་ལེན་ཚེན་ཡིན་ཨ་ཚམ་དནི་ཡང་ཏོ་པུ་ཅག་ཁལ་མ་ཁ་པར་ཐོ་ཡོ་ཁ་ཆེ་ཏོ་པུན་དེ་ཁ་པར་ནི་ལེན་ཚེ་ཡིན་ཝེ་ཏོ་པུ་ཅོ་དེ་མོ་ཁེ་རོ་དོ་མ་དེ་མོ་ཡ་ན་ཨ་དེ་མོ་ཡ་ཅི་ཧན་ཚོ་དེ་ན་ཨ་དེ་གུང་ང་ཚོ
0: Oui, tu peux te
3: dire mot.
0: Ya, tu peux te dire que tu as un peu de temps, tu as un peu de temps, tu as un peu de temps, tu as un peu de temps, tu as un
3: peu de temps, tu as un peu de temps, tu as

0: རྒྱལ ཁྲིམས ཁསེར གྱི ཉ ཤིང རང ཉིད སོང བའི གོ ཆ ཁྲིམས ཆུང དང ཇོ ལམ
1: ཉིན ཁ ན པ ཁེ ཚོ དེ མོ ཁེ ཚེ དེ དེ ཚོང ངུན ཡང རོགས ཉན ཚང ཁང ཨོ ཁེ ལ ལུང ཚང གི ཁྲིམས ཆུང དང ཇོ ལམ ལེན ཚང ལ སམ པར གབ སུ ཞེ ང ཐང དེ ལེན ཚང གི དོན ཚང པ དང ཚོམ རིག པ དང ཚང ཚོ མོ ཡིན ཐང དེ ལེན ཚང ཚན པ ཐོང ངེས གར ཡོད ལ ཚན པ དང པོ ཇུ ཧུ ཡེ ཤིབ དང ཚན པ ཉི པ ཅན ཚམ ལོན ཅི ཡིན ཞུ ཉེ ཅུ ཐང དེ ལེན ཚང གི ཚན པ དང པོ ཇུ ཧུ ཡེ ཤིབ གོ ནང ཤི ཡོད ཡེ ལ
0: ཅུལ ཧུ ཆེ མ ཆུང སམ ལ ཚམ ཆལ ཚ དང རན པ ཡེ ཅུལ ཧུ ཡེ ཤིབ
1: dina thang di len cheng nga a chi cho lo ri rang chung khl thun di zung chim zin ju ge jan chim ro khu de ni ge a je rim jan chim li shi man na thu ji ge bi la a mang chu jing ge ko ni a jin lun tong tong si ye la re gen la chu de mo yin na
2: de mo don zin ba de mo
1: a de mo dina thang di ge len cheng ge chan ba dong nga nga a gen la ge a mang chu jing ge shog ni jan chim ro khu ge hun chu rang jing ge ju hui zi ma rang wo chu zam na
2: yan don zin ba de na to me chong lo ke long ching ge cham chung dang jue long lin sing ge de ta wi lin sing ge ba la nyang tuo ni kwa chen qie xuan de na xiang ni ni jue hui yi shi ge na dang ge qi zhong nu ge jia chen wo ru chu ku ge hui chen ren ren ge a mang chu ge jian ge jue hui zi ma shi ju jue hui de na ma na zi ge ni yu ge ma na chi ge ni a a ke zha xi tin dong ji ma na ni ya mu ji na a ke qian se kun de ᱟᱠᱷᱟ ᱡᱟᱥᱤ ᱥᱮᱠᱚᱱᱫᱚ ᱛᱟ ᱞᱤᱪᱷᱤ ᱱᱟᱥᱩᱭ ᱛᱚᱱᱚ ᱛᱚᱢᱚ ᱢᱟᱱᱟ ᱛᱟ ᱠᱟᱜᱚᱱ ᱪᱚᱣᱟᱭᱮᱱ ᱡᱤᱱᱟ ᱛᱤᱱᱡᱟ ᱥᱤᱠᱩ ᱢᱟᱨᱮ ᱤᱱ ᱱᱟᱭᱚᱱ ᱛᱟ ᱟᱠᱷᱟ ᱛᱮᱨᱚᱝ ᱥᱮᱠᱚᱱᱫᱚ ᱠᱟᱜᱟᱨᱮ ᱠᱩᱠᱟ ᱟᱠᱷᱟ ᱱᱤᱱᱛᱤ ᱜᱟᱛᱟ ᱟᱠᱷᱟ ᱛᱮᱨᱚᱝ ᱫᱟᱜ ᱥᱩᱱᱫᱟ ᱟᱠᱷᱟ ᱡᱟᱥᱤ ᱯᱤᱫᱟᱞᱛᱟ ᱛᱟᱭ ᱫᱟᱛᱟ ᱠᱟᱜᱚ ᱥᱮᱪᱩ ᱛᱟ ᱠᱤ ᱪᱩᱝ ᱜᱤᱡᱠᱚ ᱛᱮᱱᱚᱱᱟ ᱛᱟ ᱠᱚ ᱦᱚᱣᱟᱱᱡᱩ ᱠᱚᱞᱟ ᱠᱟᱱᱤ ᱛᱤᱜ ᱫᱟ ᱠᱟᱠᱷᱚ ᱠᱚ ᱛᱤᱜᱛᱟ ᱜᱚᱢᱩᱫ ᱪᱮᱠᱚ ᱡᱤ ᱛᱤᱯᱷᱮᱫ ᱛᱮᱭ ᱫᱟᱞᱤ ᱛᱟ ᱟᱠᱷᱟ ᱡᱟᱥᱤ ᱞᱟᱜᱱᱤ ᱜᱚᱢ ᱪᱷᱟᱱᱟ ᱪᱮᱡᱩ ᱛᱟ ᱠᱟᱜᱚ ᱥᱮᱪᱩ ᱞᱚᱥᱤᱡ ᱠᱚᱡᱤᱱᱤ ᱪᱚ ᱢᱟᱥᱟ ᱛᱟᱝᱪᱤᱭᱟ ᱞᱚ ᱛᱟᱝᱪᱤᱭᱟ ᱨᱤᱪᱤᱠ ᱛᱮ ᱛᱮᱭᱤᱥᱭᱟ ᱛᱤᱭᱟᱱᱡᱤᱱᱤ ᱛᱟ ᱞᱚᱡᱚ ᱤᱧᱡᱤᱱᱟ ᱛᱟ ᱪᱩᱱᱤ ᱞᱚᱱᱫᱚ ᱢᱮᱪᱷᱟᱝ ᱜᱮ ᱛᱟ ᱞᱚᱨᱤ ᱜᱮ ᱞᱚᱜᱚᱛ ᱛᱟᱨᱟ ᱛᱤᱡᱤᱜ ᱡᱩᱭ ᱛᱤᱫᱟᱞᱤ ᱛᱤᱡᱩᱭᱡ ᱟᱠᱷᱟ ᱛᱟᱥᱤᱜ ᱛᱮ ᱛᱤᱫᱟᱞᱤ ᱛᱟ ᱠᱟᱜᱟᱨ ᱟᱠᱷᱟ ᱪᱮᱢ ᱫᱮ ᱜᱚᱢ ᱪᱮᱡᱩᱭ ᱛᱮ ᱛᱟ ᱠᱷᱟᱱᱤᱢ ᱡᱮᱭᱟᱨᱟ ᱢᱟᱥᱟᱡᱢᱤᱠ ᱛᱤᱠᱩ ᱛᱟ ᱠᱷᱟᱜ ᱜᱚᱢ ᱥᱩᱜᱡᱢ ᱪᱷᱟᱱᱟ ᱛᱮ ᱠᱷᱟᱜᱤ ᱯᱷᱤᱛᱟᱱ tani akhe cherang ge song da le khag wa ra che gi ra pri tang ti la kana che ki la kana ta khag ma ngir chi tang da ma ngir to ni na ta ti lo to chi da li chi ni na ta ka chi chi ni pri ok ti an chi ni ta gormund da shera ti ju ti tsu yang sar ka su pri ok ji ina yo ta lo shi ge ji ni ta akhe ta shi ge song da ak te yang da chai chai da li ta go mu shin ji pri gra ina yo ta ni ta ni lu da ma ga du she da li ta go mu ma shin ge ti jini ta kapata ta jei ti naram ta kapata kamushi ni ta nyera mani ni timu ta tani ak jasi ta kopa mera chiri ta nga chu rukchur jatum rukchur ti ninde yung dali ta rukzi gu di ti fshata tani kaka chotunda nga chi tangla yung du jini nga chi tomar song dali ta kani warab tu yung nga chayi ngin devchik ti nin chayi ngin tona ta pshar maziya kaka jatum niya yog ta tangma ishi gonza chizay na ta chayi karu yung nga machuk ta chayi karu yung na yung chi ཡར་མ་མོང་ཐམ ཁ་ཤ་ཏི་ན་ཏེ་གོ་ཝ་ནུ་ཉི་མིག ཏེ་ཧན་ཆིན་ཉི་རབ་དེན་ཁ་མང་ཨ་གོ་ ཨ་ཁོ་ཡིན་འཇུག་ཅིན་ན་ ཏ་ཉི་པན་ཚན་ཝ་གོ་ཏ་ཨ་ཁ་ཅེང་རབ་ཨ་ཁ་ཏ་ཤིན་དན་ཉི་ཝ་རབ་ ཁ་བདའི་ནུ་ཏ་ཁ་མ་ཅིང་ན་གོ་མུ་ཁ་ན་དི་ཝ་ར་ཁ་བདའི་ནུ་གོ་མུ་ཁ་ནུ་ ཏེ་ཧན་ཆིན་ནི་དི་ཁོར་ཁ་ཡི་ཏ་ཡི་གི་རབ་ཏེ་ཡུལ་ཏེ་ན་ཡང་ཨ་ན་གོ་ལོ་ཁ་ཏ་དི་ལ་ཁ་ནི་དན་ཉི་ཝ་ན་ཅེ་གི་མ་ཐུ་མེ་ཁ་ཏེ་ཧན་ཆིན་སེ་ཅིན་ཨ་ཁ་ཏ་ཤིན་དི་སོ་ད་ཧ་ཚ་རབ་ཁ་ནུ་གོ་ཏ་ཁ་ཅིང་གི་ལ་ཁ་ནི་གོ་མུ་ཁ་ནུ་ཏ་གོ ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ 마다나 담마모 참큰 거라서 이제 약주 좀 뜸을 그래. 근데 나는 어찌 좀 다리 단디 된 흔들까 참마 아다 쇼디리 디 지닝 지몽 점칸 셋티기 달리 다 처음 좀 동도 제가 그 제른 거 좀 달다 그거 셋초 다 그거 총재 달다 마와치리다 다 고무 대지미라 데이터나 뜻이 이날 같이 송달인디 야라 권목다서 대한들 그 송달 몽 점칸 송달이다 탁부제노이나 다 아크 제른 거 송달이 벤틀 쉬운 거 뒤축 그 능아 니퍼트 송달이 아크 다시 세컨디 곰트나우 다 친구 곰도 인남나 표근이고 가슬 ते मातुना सुंदर छ सेजनायंग टैंकल तरा ता लोतांग याना दियानचिनी ता कास मशीना ता मम थमखंग ग सुंदर छुंदी लखतर छि सेकंडे ता कटाशी ग या लखतर छिना जेंबुई लखते छुंदे रेसि जमा छुगा ते इताली ता छुतने दी दम दम छ
1: जेन जे क्वा जेंची
0: छम खुन जंग पु ng कर गोम पली Chamyi ghsir chen nim zhe tong mer dad. Jia chen mo luon zhe.
1: Zhe gen lak gong ge shen nu ju hun di na, zhe zhe teng ge mamu mang tsu ge tsua deng yang ha jeng teng ni ge. Zhe shu ni gen lak chan chen mo ruk chur ge de teng den zha vi ju hun de zhip ku ni kap tuwa, nang ge ge nyam zhe go sar geng teng yu ni neng, di shu ni ma ra jik xe na.
2: Та мангтул хэнгэ кэ чөхэн дэ джукурка тхомэр та чу дэнхэн дэ та шурди чун дэ хачан кэчиадэр тэнона мангтул хэнгэ сэ кун дивара та хэгин чу жура дианчэни гомус чу урикава та мунчэни инжина та чун ди та хогури дарэ тэ кун янаян таур чаджа гэ тэр чун ди кэмчэн дэ тхама кэчи гу тэна кэмчэн гэ лакани ара кэп жура нэфшэн гэ лака гомжэ тэ кэчина ата дэнхэн кунга тук 디안치니

ली थुबे गु क ड ट्रवा बैचो ता जना तमो यो कर ना तमो यो क म द गोनो गो द का दा का था ज द ता ता वाला अंदा नारो दो का था ज दो रे देवाला वा ता वा था ज पे रे क थला था नारो तो का था ज तो रे दीना का दा का था ज द क साती यंग जु रे दी यंग जु चेंग का द न न Dewa teng tahta teng kesem tungga, kere. Tentu kaca kaca zakcik, kaca kaca zakcik na gila zonu, si zonu tuanja. Dayang mawale, dah tahta teng dewa teng kesem tungga. Tentu kaca sence kaca zak zir, adong zir, adong zir, adong zir, adong zir no. Di na. Adagatang, chagatang, zi sambuu ga yang jiga sa yoke yoke unchang li tchinda chu sambuu kanyina chukka tahtawatang, dewaatang, kachitunga, matunga tse ngan suchiri, dana sungunu manga zhigwuka, shatika ma zhigza arirvi kan, sirchi, na, jihtan, yung sori rini chu nanji tahtawatang, dechitang, kachitang, kongrong Tumbar taya na dhichu wu dhimatunga mo, maara mo, maayi na kaga dhimatunga. Kangrong tumbar taya, cho na si yangju jay yinbi sharat zhukka. Di si yangju jay yin na xin uga, chikindu guwa lanju gu thunay ta arig anyi watan arig. Arig shiga maang chayanga chukunu zhu watan arig. Arig shiga maanga ma chukka, maang chayanga ma chukka li tsibu yinggu wano. Tanyiga nani tmaadha shircha chino li tsibu yinggu wano chwa tiri. Yaa, dina chona si yangju chay yinbi shirat gukka chawa ki matra na titak riri ni chi chayadi. Kanta na kang tang, na tang, yong so riri ni chi chayam. Si yangju chay yinba thar, Chonanla si yangju yopa mughanla xsavar nangyi shirat aringa nikatina rikmo tzniriya. Tui sa yangju yonu mtaka chuchi nikatira ra sa yangju tiwu kaad gunirin. Xsavar ndona gunu kongni kongi yaka gandra kongradna. Chonan ti tahta tang di tang katsi sambu kongrong tumbar ndo tzniriya. Ndichu tahta an, dewa an. Kachik kongrong to naa tsa naa. Ti mtumbar thayad gji ta ti dhuchari ya. Kang tang nag tang yong so riri ni chi chay. Cho nanji taa ndi ka sim kongrong tumba maayinbar ta tahtawa mtumba kang shi. Dewa mtumba kachik mtumbi shirar di. Ti mtumbar ta litsik maayinbi shirar tsa tana chukunara. Tamu tamu ita na litsik maayinbi shirar tsa tana ta. Litsik minna tahtawa ndi maungu. ཏ་རི་རི་ནི་མ་ཏ་སན་ན་ཏ་རི་རི་གུ་ནུ་ན་ཀ་ཡོང་རི་རི་ནི་ཅིན་དེ་བ་མ་ཏ་ཏ་མ་ཏོན་བ་ཏ་མ་ཏ་ཏ་ན་ཏ་ཏ་ན་ཏ་ཀ་ཏོ་མི་ཤེ་ཏ་ནི་ཡ་ཏ་ནག་ཏ་ཀ་ཏོ་ཡོང་གུ་མ་ཏ་ཅུ་སམ་བུ་གུ་ཡ་ཏི་སུང་གུ་ཀ་ཏོ་གུ་ཏ་ཁོ་ཏ་ཏ་ནི་ཨ་ ཏ་རི་རི་ནི་ཏ་ཏི་ཏོ་ཉི་ཅིན་གུ་ནུ་ཏོ་ཉི་ཅིན་གུ་ནུ་ཀ་ཏོ་ནག་ཉི་ཅིན་ཏ་ཏ་ནི་ཆུ་ཇོ་པི་མ་ཉི་ལ་ཏ་